এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে 2031 চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ডত প্ৰকাশ। 2027 বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল সলনি। 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVMৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া সম্পন্ন। বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত। গ্ৰাহকৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা ৰখাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সিদ্ধান্ত। আৰু এছিয়ান গেমছৰ উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ চান্দ্ৰা খিতানত ৰচিবিনা দেৱীৰ ৰূপৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ন্যাস হাস্পাতালৰ শুভ উদ্বোধন কৰে। 750খন বিচনাযুক্ত এই অত্যাধুনিক হাস্পাতালে অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। বাবা বৈদ্যনাথলৈ শ্ৰদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ন্যাস আৰু PD হিন্দুজা হাস্পাতাল এণ্ড মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত হাস্পাতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে হাস্পাতালখনে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক চিকিৎসা সেৱা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। 2006 চনৰ পৰা প্ৰায় 15 বছৰ কাল অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ অভিজ্ঞতা সোঁৱৰি ডঃ শৰ্মাই কয় যে হাস্পাতালৰ সফলতাৰ আঁৰত হাস্পাতালখনৰ স্থাপত্যৰো গুৰুত্বপূৰ্ণ ভূমিকা থাকে। উদ্বোধন কৰা হাস্পাতালখনৰ ICU, জৰুৰীকালীন ইউনিট, সাধাৰণ ৱাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো সুবিধাত সন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে 2014 চনৰ পাছত দেশত চিকিৎসা শিক্ষাই যথেষ্ট অগ্ৰগতি লাভ কৰিছে।

0: आज जो बाबा बैद्यनाथ ट्रस्ट और हिंदुजा ग्रुप मिल के जो हॉस्पिटल का शुरुआत किया, ये संथाल परगना झारखंड और पूरा पूर्व भारत के लिए एक बहुत बड़ा आस्था का केंद्र बनेगा। गरीबों को मदद मिलेगा, मध्यम वर्गीय लोगों को मदद मिलेगा। डॉक्टर निशिकांत दुबे और अनामिका गौतम जी का जो ये सपना है, ये आज एक साकार भी हुआ और मैं देखता हूँ आगे जाके ये बहुत बड़ा एक मेडिकल कॉलेज और हॉस्पिटल बनेगा, एक मेडिकल टूरिज्म भी झारखंड में लाने का काम करेगा।
1: ঝাড়খণ্ডত মুখ্যমন্ত্রী ডক্টৰ শৰ্মাই অসমৰ স্বাস্থ্যখণ্ডৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য কৰি 2031 চনৰ ভিতৰত অসমত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পাব বুলি উল্লেখ কৰে। বৰ্তমান ৰাজ্যত 16খন চিকিৎসা মহাবিদ্যালয় আছে আৰু অহা মাহত বঙাইগাঁও জিলাত নতুন চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। বৰ্তমান সময়ত অসমত প্ৰতি বছৰে 2200গৰাকী চিকিৎসক উত্তীৰ্ণ হৈ মানৱ সেৱাত ব্ৰতী হৈ আছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। 2031 চনলৈ পৰিকল্পনা কৰাৰ ধৰণে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পালে বছৰি 4000ৰ অধিক চিকিৎসক সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে। সমগ্ৰ শিক্ষা অসমে 2027বৰ্ষৰ গুণোৎসৱৰ সূচীত সাল সলনি ঘটাইছে। সেই অনুসৰি 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। সংশোধিত সূচী অনুসৰি 19ৰ পৰা 22 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ত 11খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। এই জিলাসমূহৰ ভিতৰত বিশ্বনাথ, চৰাইদেউ, ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং, খোজাই, কামৰূপ, তামোলপুৰ, ওদালগুৰি, হাইলাকান্দি, ধুবুৰী আৰু বাক্সা আছে। 25ৰ পৰা 30 জানুৱাৰীলৈ 13খন জিলা ক্ৰমে গোলাঘাট, যোৰহাট, বৰপেটা, বজালি, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, শ্ৰীভূমি, দক্ষিণ শালমৰা, মানকাছাৰ, কামৰূপ মহানগৰ আৰু শ্ৰীভূমিত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। একেদৰে 2ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ 11খন জিলা বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ডিমাহাচাও, ধেমাজি, গোৱালপাৰা, মৰিগাঁও, মাজুলী, নলবাৰী আৰু শোণিতপুৰত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVMৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া কালি সম্পন্ন হয়। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 2খন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচন সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে EVMসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও 2খন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰভিত্তিক EVMসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ কালি মন্ত্ৰী তথা তাৰকা প্ৰচাৰকে নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী পীযুষ হাজৰিকাই ৰহা বিধানসভা সমষ্টিৰ ঘাঁহি মুকলি মঞ্চত আয়োজিত প্ৰচাৰ সভাত অংশ লয়। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ দৰে ভৱিষ্যতেও ৰাজ্যৰ কল্যাণৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ সংকল্পবদ্ধ বুলি উল্লেখ কৰি কংগ্ৰেছৰ দীঘলীয়া শাসনকালৰ সমালোচনা কৰে। বৰ্তমান সময়ত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীহাজৰিকাই ৰহাৰ কাকমাৰী মুকলি মঞ্চত আন এখন নিৰ্বাচনী সভাতো অংশ লয়। সাংসদ তথা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঘুলিত কালি এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্লুৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়। ইফালে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ সমৰ্থনতো বিভিন্ন স্থানত প্ৰচাৰ চলোৱা হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কালি জাগীৰোড আৰু মায়ং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ প্ৰচাৰ চলায়। এই নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ ৰকিবুল হুছেইন, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো উপস্থিত আছিল। গ্ৰাহকৰ সুবিধাৰ বাবে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 26 আৰু 27 ছেপ্টেম্বৰৰ সাপ্তাহান্তিক বন্ধৰ পাছতে বেংক কৰ্মচাৰী সংগঠনসমূহে 28ৰ পৰা 30 ছেপ্টেম্বৰলৈ আহ্বান জনোৱা 3দিনীয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা দেওবাৰে বেংকৰ শাখা, কাৰ্যালয়, ATM সংলগ্ন শাখা আৰু মুদ্ৰা ভঁৰালসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰখাত অনুমোদন জনাইছে। চৰকাৰ আৰু বেংক ব্যৱস্থাপনা কৰ্তৃপক্ষই কৰ্মচাৰী সংগঠনসমূহক প্ৰস্তাৱিত ধৰ্মঘট উঠাই ল'বলৈ আহ্বান জনাইছে। চৰকাৰে লগতে অত্যাৱশ্যকীয় বেংকিং সেৱাসমূহ ধাৰাবাহিকভাৱে অব্যাহত থকাটো, বাধাৰহিতভাৱে অব্যাহত থকাটো নিশ্চিত কৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমসহ উত্তৰ পূৰ্বাঞ্চলতো ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। এনে এখন আঁচনিৰ ভিতৰত 2016 চনৰ 16 জানুৱাৰীত প্ৰৱৰ্তন কৰা

0: প্ৰচেষ্টা কৰা হৈছে। এনে প্ৰয়াসৰ অংশ হিচাপে অসমসহ উত্তৰ পূৰ্বাঞ্চলতো ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। এনে এখন আঁচনিৰ ভিতৰত 2016 চনৰ 16 জানুৱাৰীত প্ৰৱৰ্তন কৰা ষ্টাৰ্টআপ ইণ্ডিয়া অন্যতম। এই আঁচনিৰ জৰিয়তে অসমৰ ভালেসংখ্যক লোকে সাফল্য লাভ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। এই সন্দৰ্ভত আমাৰ এটি চমু প্ৰতিবেদন।
1: ডিজিটেল ইণ্ডিয়াৰ যুগত অসমেও আজি এক নতুন দৌৰত খোজ মিলাইছে। ষ্টাৰ্টআপ উদ্যোগৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণলৈকে আমাৰ সন্মুখত সম্ভাৱনা যেনেকৈ অপৰিসীম, প্ৰত্যাহ্বানো ঠিক তেনেকৈয়ে জটিল। উল্লেখযোগ্য যে ৰাজ্যৰ উদ্ভাৱনীমূলক গৱেষণা, প্ৰযুক্তি উন্নয়ন আৰু উদ্যোগীকৰণমূলক কাৰ্যকলাপৰ পোষকতা কৰি উত্তৰ পূবৰ এক আগশাৰীৰ ইনকিউবেটৰ হিচাপে IIT গুৱাহাটী বায়নেষ্টে নিজকে প্ৰতিষ্ঠা কৰিছে। এই সন্দৰ্ভত IIT গুৱাহাটী বায়নেষ্টৰ কৌশল আৰু বিনিয়োগ ক্ষেত্ৰৰ ইনকিউ মেনেজাৰ লোপামুদ্ৰা বৰুৱাই এইদৰে কয়।
2: বৰ্তমানত আমাৰ মাজত যথেষ্ট সংখ্যা নতুন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠাপক আছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আৰু এটা মানে উল্লেখযোগ্য কথা হ'ল যে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন ফাউণ্ডেশ্যনে অসম চৰকাৰৰ জৰিয়তে এই সক্ৰিয়ভাৱে আৰম্ভ কৰাত বৰঙণি যোগাইছে আৰু এই ক্ষেত্ৰত নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ লগত বিভিন্ন উদ্যোগ, শিক্ষক মণ্ডলী, বিনিয়োগকাৰী আৰু ইনকিউবেটৰ সকলোৰ আশা সদিয়া প্ৰচেষ্টাই শক্তিশালী স্থিতি এখন গ্ৰহণ কৰি তুলিছে যাতে ষ্টাৰ্টআপ সকলো আগবাঢ়ি যাব পাৰে। যোনসকল প্ৰতিষ্ঠাপক আছে মানে ষ্টাৰ্টআপৰ, তেওঁলোকে আমাৰ যোনবিলাক স্থানীয় সমস্যা না, বানপানী হওক, স্বাস্থ্য, তাৰ উপৰি খাদ্য প্ৰক্ৰিয়াকৰণ, এইবিলাক বিষয়তে তেওঁলোকে সমাধান বিচাৰিছে। মই ভাবো যে অহা বছৰবিলাকত সেইবিলাক আমাৰ অকল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বিভিন্ন জেগাতে সেই সমাধানবিলাক মানে ব্যৱহাৰ কৰিব পৰা যাব। বৰ্তমানলৈকে আমি 98টা ষ্টাৰ্টআপক বিভিন্ন প্ৰযুক্তি প্ৰদান কৰি উদ্যোগ স্থাপন কৰিবৰ বাবে সহায় কৰিছো।
0: দিশপুৰৰ জনতা ভৱনত মন্ত্ৰী অতুল বৰাই কালি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন স্তৰৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত খালি থকা পদসমূহৰ বিষয়ে এই বৈঠকত পৰ্যালোচনা কৰে। বিভাগটোত স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক শ্ৰীবৰাই নিৰ্দেশ দিয়ে। লগতে বিভাগটোৰ বিভিন্ন পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকলৰ পদোন্নতি প্ৰক্ৰিয়া সন্দৰ্ভতো আলোচনা কৰা হয়। প্ৰযোজ্য নিয়ম আৰু বিধি অনুসৰি যোগ্য বিষয়া কৰ্মচাৰীসকলক সময়মতে প্ৰাপ্য পদোন্নতি দিয়াৰ বাবে বিষয়াসকলক গুৰুত্ব সহকাৰে সম্পন্ন কৰিবলৈ তেওঁ নিৰ্দেশ কৰে। মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে কালি গুৱাহাটীত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত 8 আৰু 9 অক্টোবৰত মহিলা আৰু শিশু বিকাশ বিভাগৰ সন্মিলনৰ প্ৰস্তুতি আৰু আনুষংগিক বিষয়সমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত বকুৰ বামুণীগাঁৱত নিৰ্মীয়মান সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন প্ৰতিষ্ঠানৰ পৰিচালনা, কাৰ্যপদ্ধতি আৰু প্ৰয়োজনীয় ব্যৱস্থাপনাৰ বিভিন্ন দিশ সম্পৰ্কেও পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰিও বিশ্ববেংকৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া অংগনবাদী কেন্দ্ৰসমূহৰ নক্সা আৰু নিৰ্দেশাৱলীৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আনন্দৰাম বৰুৱা ভাষা কলা সাংস্কৃতিক সংস্থাৰ উদ্যোগত অসমৰ জনগোষ্ঠীয় ভাষালৈ জিকিৰ আৰু জাৰি অনুবাদৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ কৰ্মশালা কালিৰে পৰা দুদিনীয়াকৈ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত অনুষ্ঠিত হৈছে। কাৰ্বি, দেউৰী, বড়ো, মিচিং, তিৱা আৰু ৰাভা ভাষালৈ জিকিৰ আৰু জাৰি অনুবাদ কৰা হ'ব। এই কৰ্মশালাত আটাইকেইটা জনগোষ্ঠীয় সমল ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। কৰ্মশালাৰ উপদেষ্টা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ এম কামালুদ্দিন, ডঃ বিভা ভৰালীয়ে অংশগ্ৰহণ কৰিছে। আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ উদ্যোগত 2025 চনতে এই কৰ্মশালা আৰম্ভ কৰা হৈছিল। এই কৰ্মশালাত চূড়ান্ত অনুবাদৰ পাছতে জনজাতীয় ভাষাসমূহলৈ জিকিৰ আৰু জাৰি অনুবাদ কৰি গ্ৰন্থ হিচাপে প্ৰকাশ কৰা হ'ব বুলি আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ সঞ্চালক ডঃ যোগেশ কাকতীয়ে জানিবলৈ দিছে। নগাঁও জিলাৰ পুৰণি গুদামৰ কেয়াপত্ৰিত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোকৰ মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন জ্বলি উঠাৰ বাবে বাহনখনৰ ভিতৰত 3 জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন 2 জন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ভাৰতৰ ৰছিবিনা দেৱীয়ে জাপানৰ আইচি নাগোয়েত অনুষ্ঠিত এছিয়ান গেমছৰ উচুৰ মহিলাৰ 60 কিলোগ্ৰাম ওজন শাখাৰ চান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰছিবিনাই আজি ফাইনেলত চীনৰ ঝাংগো চিয়াওৰ হাতত 0-2 ফলাফলত পৰাভূত হয়। প্ৰতিযোগিতাত আজি কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ ভিন ভিন শিতানত পদক লাভৰ বাবে চেষ্টা চলাব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত অৱলোকন আগবঢ়াইছে মৰমী কাশ্যপে।
1: 19 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যত গুণ উৎসৱ। বিহাৰৰ প্ৰাক্তন মন্ত্ৰী মংগল পাণ্ডেক অসমৰ নিৰ্বাচনৰ দায়িত্ব বিজেপিৰ। 27 ছেপ্টেম্বৰত দেওবাৰেও খোলা থাকিব বেংক। 1 জানুৱাৰীৰ ভিতৰত চৰকাৰী কাৰ্যালয় কাগজবিহীন ই অফিচ কৰাৰ সিদ্ধান্ত। আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত।

0: নাগৰিকাকত সমূহত স্থান লাভ কৰিছে। জি টুৱেণ্টি সন্মিলনত ভাগ ল'বলৈ ডিচেম্বৰত আমেৰিকালৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিয়মীয়া বাৰ্তা কাকতখনে এই বাতৰি প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ এছ আই আৰক লৈ দেশজুৰি বিতৰ্কৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰতে ঘটা মতভেদৰ তথ্য পোহৰলৈ অহাৰ বাতৰি এটা দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে প্ৰায় আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই আয়ুক্তৰ বিদ্ৰোহ, নিৰ্বাচন আয়োগৰ ভয়ংকৰ জালিয়াতি ফাদিল, এই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ঝাৰখণ্ডৰ দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ট্ৰাষ্ট হস্পিটেল উদ্বোধন কৰি 2031 চনৰ ভিতৰত অসমৰ মেডিকেল কলেজত এম বি বি এছৰ আসন 4000 হ'ব বুলি ঘোষণা কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতখনে প্ৰকাশ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱে আগিয়াথুৰী কামাখ্যা ষ্টেচনৰ মাজত ৰেলপথ দ্বৈতকৰণসহ দ্বিতীয়খন শৰাইঘাট পথ তথা ৰেল দলং প্ৰকল্প ৰূপায়ণ কৰি থকাৰ বাতৰি দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকত দুখনে সবিস্তাৰে প্ৰকাশ কৰিছে। ভূমিৰ গৰাকীৰ আবেদন নিষ্পত্তি নকৰাকৈ চৰকাৰে ভূমি অধিগ্ৰহণ কৰিব নোৱাৰিব, উচ্চ ন্যায়ালয়ে দিয়া এই গুৰুত্বপূৰ্ণ ৰায়ৰ বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। সমগ্ৰ দেশত প্ৰস্তুত কৰা 221 বিধ ঔষধৰ নমুনা গুণগত মানৰ পৰীক্ষাত ব্যৰ্থ হোৱাৰ উদ্বেগজনক বাতৰি এটা দৈনিক জনমভূমি কাকতখনে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিম মধ্য আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসমৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ লগতে ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকীয়াই দিছে। বিভাগে পূব কাৰ্বি আংলং আৰু ডিমাহাছাৰ কোনো কোনো ঠাইত প্ৰবল বৰষুণ হ'ব পাৰে বুলি জানিবলৈ দিছে। স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। 2031 চনৰ ভিতৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 30লৈ বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঝাৰখণ্ডত প্ৰকাশ। 2027 বৰ্ষৰ গুণোৎসৱৰ সূচীত সালসলনি। 19 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰীলৈ মুঠ 3টা পৰ্যায়ত ৰাজ্যৰ 35খন জিলাত গুণোৎসৱ। আৰু গ্ৰাহকৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা ৰখাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ সিদ্ধান্ত। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।

0: ইএমআই ভাড়া কেনেকৈ ম্যানেজ কৰো?
1: এটা উপায় আছে, ভাল পয়সা পাবা।
0: কেনেকৈ?
1: তোমাৰ বেংক ডিটেইলছ দিবা, কেজন মানে পয়সা পঠিয়াব, তেওঁলোকে জনোৱা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবা, কমিশ্যন পাবা।
0: ইমান উজু ক'ত নুজু? এইটো মানি মিউল, কলা ধন ঘূৰাই আনে আনৰ একাউণ্টৰ পৰা, ই হ'ল অপৰাধ, জেইল হ'ব পাৰে। নাই ভাই, নকৰো। আপোনাৰ বেংক একাউণ্ট নিৰাপদে ৰাখক, কাকো ব্যৱহাৰ কৰিবলৈ নিদিব। আৰ বি আয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই বৰষা শৰ্মা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আজি শিলচৰত উপস্থিত হৈছে। গ্ৰাহকসকলৰ সুবিধাৰ্থে অহা দেওবাৰে ৰাজহুৱা খণ্ডৰ সকলো বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকসমূহ খোলা থাকিব বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো যোৱা 17 ছেপ্টেম্বৰৰ পৰা অহা 2 অক্টোবৰলৈকে স্বচ্ছতাই সেৱা শীৰ্ষক স্বচ্ছ ভাৰত মিছনৰ কাৰ্যসূচী ৰূপায়িত হৈ আছে। উত্তৰ পূব সীমান্ত ৰেলৱে আগিয়াথুৰি কামাখ্যা ষ্টেচনৰ মাজৰ ৰেলপথ দ্বৈতকৰণসহ দ্বিতীয়খন শৰাইঘাট পথ তথা ৰেল দলং প্ৰকল্প অহা অক্টোবৰত আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। তামোলপুৰ জিলাৰ উত্তৰাঞ্চলৰ শান্তিপুৰ, অভয়াপুৰ আৰু শিৱপুৰকে ধৰি কেইবাখনো গাঁৱত বনৰীয়া হাতীজাকে ব্যাপক উপদ্ৰৱ চলাই অহাৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি পেলায় আৰু এছিয়ান

গেমছৰ কাবাডীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ এৰ চূড়ান্ত খেলখনত চীনক 37-21 ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 বজাত।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: শ্ৰোতাসকল, কৃষকবাণীৰ যোৱা খণ্ডত আপোনালোকে অসমত কলখেতিৰ ব্যৱসায়িক সম্ভাৱনা বিষয়ত আলোচনাটিৰ প্ৰথম ভাগ শুনিছিল। আজি তাৰ শেষ অংশ আগবঢ়াইছো। আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপ জিলাৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ দৰতী প্ৰিয়ম দুৱৰা আৰু ছয়গাঁও চক্ৰৰ কৃষি উন্নয়ন বিষয়া উৰ্মিল বৰঠাকুৰে। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই।
2: এতিয়া যদি আমি অকণমান কৃষি পদ্ধতিৰ ফালে যদি আমি আহোঁ, কাৰণ সেই সম্ভাৱনাটোলৈ চাই কোনোবা যদি কাইলৈ নতুনকৈ কল খেতিৰ ফালে আগবাঢ়ি আহে, প্ৰশিক্ষণৰ তেনেকুৱা ব্যৱস্থা আছে নেকি আপোনালোকৰ ফালৰ পৰা?
3: হয়, আমাৰ প্ৰশিক্ষণ থাকে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকত কলৰ বিষয়ত প্ৰশিক্ষণ দিয়া যায়, কাৰণ আমাৰ কামৰূপ জিলাতো দিয়া যায়েই, কাৰণ কামৰূপত আমাৰ কৃষকসকল মানে কল খেতিৰ লগত জড়িত হৈ আছে। আৰু ইয়াৰ উপৰিও কল খেতি কৰোঁতে কি কি সমস্যা পাইছে বা বেমাৰ আজাৰ, সেইখিনিৰ ওপৰতো আমাৰ প্ৰশিক্ষণ দিয়া যায়। তাৰোপৰি কৃষি বিভাগতো তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ থাকে তেওঁলোকৰ। গতিকে প্ৰশিক্ষণৰ মানে কাৰণে চিন্তা কৰিব লগা নাথাকে, খালি তেওঁলোকে কামখিনি কৰিব লাগে। আচলতে এনেকুৱা বহুত সময়ত হয় যে প্ৰশিক্ষণ লয় কিন্তু তেওঁলোকে কামটো নকৰে। গতিকে যিসকলে কাম কৰে তেওঁলোকেহে আচলতে প্ৰশিক্ষণ লোৱাটো দৰকাৰ
4: থাকে। সেইকাৰণে প্ৰশিক্ষণ দিয়াৰ আগতে আমি অলপ চেষ্টা কৰোঁ যে যোনে একচুৱেলি কল খেতি কৰি আছে বা কৰিবলৈ প্ৰস্তুতিটো আৰম্ভ কৰিছে, আমি তেওঁলোকক মাতি নি পেলাই প্ৰশিক্ষণটো দিওঁ। তেওঁৰ লগত আমি দুজন এক্সট্ৰা মানুহ মাতোঁ যাতে তেওঁক দেখি পেলাই আৰু দুজন মানুহে শিকক। কিন্তু প্ৰথমতে আমি স্পেচিফিকেলি যোনখিনি মানুহে কল খেতি অলৰেডি কৰি আছে, আমি গৈ পেলাই যদি চাওঁ তেওঁলোকৰ ফিল্ডত প্ৰব্লেম কি আছে, আমি

0: চেষ্টা কৰোঁ ফিল্ডতে ট্ৰেইনিংটো দিবলৈ,
1: হয়,
0: কিন্তু ফিল্ডত যদি আমাৰ অলপমান অসুবিধা হয়, বহা চহা কেতিয়াবা অলপ দিগদাৰ হয়, তেতিয়া আমি আমাৰ ট্ৰেইনিং হলত মাতি পেলাই আমি তেনেকৈ ট্ৰেইনিংখিনি আগবঢ়াই লৈ যাওঁ।
1: আমাৰ যি দৈনিক খাদ্যত তালিকা থাকে তাতে আমি সকলো ধৰণৰ পুষ্টিবিলাক আমি পাবৰ যত্ন কৰোঁ, আৰু তেনে ক্ষেত্ৰত দৈনিক এটাকৈ কল এজন মানুহে খাবই লাগে সাধাৰণতে এনেকৈ কোৱা হয়, আৰু যিবিলাক বাঢ়ি অহা ল'ৰা ছোৱালী সিহঁতেতো কল খাবই লাগে, বিভিন্ন ধৰণৰ তাত পুষ্টি আছে, ভিটামিন আছে। এতিয়া আকৌ আমাৰ এই ক্ষেত্ৰত কলবিলাকৰ ভিতৰত ভীমকলটো আকৌ কলৰ ৰজা বুলি বহুতে ক'ব খোজে, আৰু আপুনি কৈছে ইতিমধ্যে ভীম ভিটা বুলি তাৰ পৰা পাউডাৰ প্ৰস্তুত কৰি উলিওৱা হয়, গতিকে অকল ভীমকলক লৈ পেলাই কিবা তেনেকুৱা ধৰণৰ কাম হাতত লোৱা হৈছে নেকি, বা তাক কিমান গুৰুত্ব সহকাৰে লোৱা হৈছে?
2: হয়, আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰাও এইবিলাক প্ৰডাক্টৰ ওপৰত বহুতখিনি কাম চলি আছে, এনেকুৱা ধৰণৰ পাউডাৰ বা হেৰি। আৰু ইয়াৰ উপৰি কিন্তু আমাৰ যোৰহাট জিলাত মানে উদ্যোগী আছে য'ৰ পৰা এইটো কৰি আছে, আমাৰ অসমৰ মানে ভীমৰ ওপৰত প্ৰডাক্ট মানে আৰম্ভ হৈছে। হয়, কিন্তু মানে কি হৈছে, আৰু সেইটো মানে প্ৰসাৰ কৰাৰ দৰকাৰ আছে বেবী ফুডৰ ক্ষেত্ৰত, সেইটো কাৰণ আমি ৰ ভীমকলটো আমি বেছিদিন ৰাখিব নোৱাৰোঁ, সেইটো কাৰণে যদি এনেকুৱা মানে প্ৰডাক্ট হিচাপে বেছি এভেইলেবল হয় তেতিয়াহ'লে যিসকল আমাৰ নগৰীয়াবাসী তেওঁলোকে সেইটো মানে ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা হ'ব। এতিয়া গাঁৱত হ'লে আপুনি বেলেগ কথা, মানে কলটো ছিঙি আনিছে তো খুৱাইছে, কিন্তু টাউন এৰিয়া মানে জেগাৰ কাৰণে কি হয়, কল গাঁৱৰ পৰা আহি বিকালৈকে আপোনাৰ বহুত সময় এটা গুচি যায়। তেতিয়া যিটো কৈছে ছেল্ফ লাইফৰ কথাটো কৈছে ইতিমধ্যে, যে আমি ছেল্ফ লাইফটো আমি কৰিবৰ কাৰণে মানে বানামানা পাল্পিং যিটো কয় সেইটো সেইটোৰো আমাৰ কৃষি বিভাগৰ পৰা প্ৰচেছিং ইউনিট আছে, প্ৰাইমেৰী প্ৰচেছিং ইউনিট, য'ত আপোনাৰ কলৰ যি কলটো আমাৰ পাল্পিং কৰি পেলাই মানে ষ্ট'ৰ কৰাৰ হেৰি কৰা ষ্ট'ৰ কৰাৰ ক্ষেত্ৰত মানে, গতিকে সেই তেনেকুৱা সুবিধাখিনি ল'বলৈ হ'লে তেওঁলোকে কৃষি বিভাগ বা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰিব লাগিব, কাৰণ তেওঁলোকে জানিব লাগিব যে কেনে কি কি প্ৰচেছত কৰিব লাগিব, তাৰ কাৰণে আমাৰ বিশেষজ্ঞ আছে, তো গতিকে এইখিনিও মানে কৰিব পাৰিব। আৰু ভীমকলৰ ধৰক এটা খাৰ, জানেই আপোনালোকে যে আমাৰ অসমত খাৰ খোৱা অসমীয়া বুলি কয় খাৰটো, আৰু খাৰ বুলি ক'লে আমি ফাৰ্ষ্ট মানে প্ৰথমতেই আমাৰ মনলৈ আহে ভীমকল, গতিকে ভীমকলৰ খাৰৰ ওপৰতো আমাৰ মানে ষ্টেণ্ডাৰ্ডাইজ কৰা মানে যিটো এটা উন্নত মানৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে, কাৰণ আমাৰ এনেকুৱা হয় ন যে আমি যিটো পুৰা পুৰি দিয়ে ভীমকলটো পুৰি পিনে যিটো খাওঁ আমি, সেইটো কাৰ্বনটো থাকে বেছিকে, তো সেইটো আমি ইমান ভাল নহয় বেছিকে খোৱাৰ কাৰণে খালে, যিটো আমাৰ কাৰ্চিনজেনিক হ'ব পাৰে, তো গতিকে কেনেকে কাৰ্বনটো কমাই পেনাই কেনেকে ভীমকলৰ খাৰটো উলিয়াব পাৰি সেইটোৰ ওপৰতো কিন্তু যথেষ্টখিনি কাম কৰিছে চলি আছে, আৰু প্ৰডাক্টটো কিন্তু আমাৰ ওলাইছে
0: ভীমকলৰ ওপৰত। মানে কথা ক'ব গ'লে ভীমকলত যিহেতু অলপ গুটি থাকে, সেইটো টেবুল পাৰ্পাছত অলপ কম ইউজ হয়, টেবুল পাৰ্পাছ মানে আমি কওঁ যোনটো আমি টেবুলত থৈ দিওঁ, আমি খাই দিলোঁ বোলে এনেকৈ হেৰি কৰি পেলাই, সেইকাৰণে অলপমান টাউন বা চিটি এৰিয়াত মানুহে অলপমান দিগদাৰ পায় ভীমকলৰ ক্ষেত্ৰত, সেইকাৰণে আমি প্ৰচেচিঙত যাবই লাগিব, মানে ডাইৰেক্ট টেবুল ফুড বুলি আমি ভীমকলটো অলপমান উলিয়াই দিবলৈ দিগদাৰ হয়, আৰু তেখেতে ক'লেও আমাৰ ছেল্ফ লাইফটো বহুত কম হয়, সেইকাৰণে আমি প্ৰচেচিঙত অলপ ভীমকলৰ কাৰণে গুৰুত্ব দিবই লাগিব।
1: গতিকে আমি বুজিলোঁ যে কল খেতি বা আমাৰ গোটেই কলৰ বজাৰখনক এটা প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাকৈ, একদম আগশাৰীলৈ আহিব পৰাকৈ আমাক ফুড প্ৰচেচিং ইউনিট আমাক লাগিব, খাদ্য সংশোধনৰ ব্যৱস্থাটো লাগিব, আমি মূল্য সংযোজনৰ কথা ভাবিবই লাগিব, আৰু সেই দিশত অসম চৰকাৰ নিশ্চয় সাজু আছেই, এই ক্ষেত্ৰত যুৱ উদ্যোগী কিছুমান লাগিব যিসকল আগবাঢ়ি আহি একেলগে, অকলে যদি নোৱাৰেও তেতিয়া একেলগ হৈও
0: ধৰণে
1: এফ পি চি কৰি পেলাই হ'লেও তেওঁলোকে আগবাঢ়িব পাৰিব। এতিয়া অকণমান কৃষি পদ্ধতিৰ ফালে আমি আহিব বিচাৰিছোঁ, কাৰণ আমি দেখোঁ যে কলৰ অকল ফলটোৱেই নহয় গোটেই গছজোপাই আমাক বিভিন্ন ধৰণৰ লাভ দিয়ে, এই ক্ষেত্ৰত কি ক'ব?
2: আমি আমাৰ কলৰ কোনো এটা অংশই আমাৰ মানে পেলনীয়া নহয়, কলৰ আপোনাৰ পাতবিলাকো বিক্ৰী হয়, তাৰ উপৰি আপোনাৰ কলৰ যিটো ষ্টেম মানে চিউডো ষ্টেম বুলি কোৱা যায় যিটো, সেইটোও আপোনাৰ কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, যেতিয়া কলটো কাটা চপোৱা হৈ গ'ল তাৰপিছত সেই আমি কলগছজোপা কাটি পেলাওঁ, কাৰণ তাৰপিছত আমাৰ তাৰ পৰা আৰু ফল নোলায়, এবাৰেই ফল হয়, তো গতিকে সেইটো আমি কেঁচুসাৰৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছতে আকৌ তাৰ পৰা পুলি ওলায়, আপোনাৰ 8-9টা পুলি ওলায়, তো সেই পুলিখিনি আকৌ আমি পিছৰ বছৰৰ কাৰণে আমি পুলি লগাব পাৰোঁ, সেইখিনিও আমি বিক্ৰী কৰিব পাৰোঁ। তাৰ উপৰিও পুলিবিলাক পচলা হিচাপেও খোৱা যায়, তাৰমানে আমাৰ কলৰ কোনো এটা পাৰ্টে হেৰি মানে পেলনীয়া নাই। এতিয়া কলৰ
1: বাকলি
2: পুষ্টিৰে ভৰপূৰ, ইয়াক কোৱা হয় হোলছাম ফ্ৰুট, হোলছাম ফ্ৰুট বুলি মানে এইটো কাৰণেই কোৱা হয়, তাৰ পৰা আমি ফেটছো পাওঁ, আমি কাৰ্বহাইড্ৰেটো পাওঁ, প্ৰটিনো পাওঁ, ভিটামিনো পাওঁ, ফাইবাৰো পাওঁ। কল খালে গোটেই মানে যিখিনি পুষ্টি লাগে মানুহক সেইখিনি পোৱা যায়, আৰু কলত এটা আপোনাৰ ভাল বস্তু থাকে যিটো কয় ছেৰটনিন, ছেৰটনিন যিটো আমাক মানে হেপি কৰি ৰাখে, কোনোবা

0: যদি মানুহ মন বেয়া লাগিছে কল এটা খুৱাই দিয়ক, তেতিয়াহ'লে সেইটো আপোনাৰ ভাল ফিল কৰিব এইটো কোৱা হয়। বা আপোনাৰ এটা সৰু ল'ৰা বা কেচ মানে বাচ্চা আপোনাক যদি কল খুৱাই দিয়ে তেতিয়া তাৰ ভাল টোপনি আহিব। তো সেইকাৰণে আচলতে কলৰ বহুত এটা ভাল গুণাগুণ আছে। কিন্তু কি হৈছে, আমি কল খেতিটো কৰোঁতে আমাৰ বেছি ব্যৱসায়িক হৈ গ'লে কি হয়, আমাৰ মানুহবিলাকে যধে মধে পেষ্টিচাইড মাৰিব খোজে, কাৰণ পোকৰ আক্ৰমণ বা আমাৰ বেমাৰ আজাৰ এইবিলাক বহুত আহিব ধৰে। কাৰণ যেতিয়া আমাৰ মানে কমাৰ্চিয়েল হৈ যায় মাটিবিলাকো এক্সজষ্ট হৈ যায়, এই গোটেইখিনি যেতিয়া খেতি কৰিব বিজ্ঞানসন্মত পদ্ধতিত যাব লাগিব, কিন্তু তেতিয়াহে কিন্তু মানে কল খেতিটো বহুত দিনলৈকে তিষ্ঠিব। নতুবা কি হয়, এতিয়া আমাৰ এটা শংকা থাকে যে কলটো দেখোঁ যে এইটো কাৰ্বাইট দিছে নেকি, আমি মানে চাওঁ গুন্ধি
1: চাওঁ, সেইটো
0: মনলৈ আহে। হয়, আৰু এটা আপোনাৰ ক'ব খুজিছোঁ, কলৰ বাকলিটো আমি সেইটো আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু বহুতে সেইটো বিক্ৰীও কৰে, মানে তেনেকুৱা জেগাৰ পৰা কালেকশ্যন কৰে য'ত ধৰক কলৰ বাকলি পেলাই দিয়ে বা শ্বেক বনোৱা জেগা হ'ব পাৰে, সেইবিলাক লৈ পিনে তাৰ পৰা আকৌ সাৰ বনায়, আপোনাৰ শুকুৱাই পেকেটিং কৰি জৈৱিক সাৰ হৈ যায়। তো গতিকে আপোনাৰ কলৰ কোনো এটা পাৰ্টেই এনেই যোৱা নহয়, চ' গোটেই অংশই আমাৰ ব্যৱহাৰ হয়, খালি আমি জানিব লাগিব যে এইটো আমি ক'ত ব্যৱহাৰ কৰিম। আৰু কেঁচু সাৰতো এটা বেলেগেই এটা আপোনাৰ উদ্যোগ আছে, য'ত আমি কলটোৱে আমাৰ প্ৰধান কম্পনেণ্টটো কলেই হয়। যদি আমি কলৰ পৰা বনাওঁ সাৰটো, তেতিয়া যিহেতু আমি কৈছোঁ যে তাত বহুত পুষ্টি থাকে, গোটেইখিনি পুষ্টি থাকে, তেতিয়া সেই পুষ্টিটো যেতিয়া কেঁচুৱে খাই খাই সাৰটো বনাব, সেই সাৰখিনিৰ পৰা আকৌ পুষ্টিটো ভাল পাব,
1: উন্নত
0: গছে। তো গতিকে কল গছটোৱে এটা সাৰ হয় ক'বলৈ গ'লে। খালি কি হয়, এতিয়া মালভোগ কল কৰিবলৈ জানিব লাগিব যে মালভোগ কল ছাঁত নহয়, একদম ৰ'দ ঘাই লাগে। তো গতিকে যদি আপুনি ঘৰৰ তামোল গছৰ মাজত কলজোপা লগাই দিছে, তাৰ পৰা আপুনি ভাল কল আশা কৰি লাভ নাই। আপুনি যদি ভাবিছে তামোলৰ মাজত লগাম, তেতিয়াহ'লে আপুনি বেলেগ জাতলৈ যাব লাগিব, চেনি চম্পা কললৈ যাব লাগিব। সেই ঠিক তেনেধৰণে চৰ অঞ্চলত কৰে, ছয়গাঁৱৰ যেতিয়া য'ত মানে বছৰত এবাৰ পানী হয়, আকৌ পানী পলস পেলাই যায়। তো গতিকে আমি জেগা বিশেষে আমি কলৰ ভেৰাইটিবিলাক কৰিব লাগিব, জাতবিলাক, তেতিয়াহে আচলতে আমি আচল উৎপাদনটো পাম। কিন্তু আমাৰ কি হয়, মালভোগ কলৰ ক্ষেত্ৰত এটা পানামা বুলি এটা বেমাৰ আছে, খুব এইটো সাংঘাতিক। তো সেই পানামা বেমাৰটো কিন্তু তেওঁলোকে জানি ল'ব লাগিব যে তাৰ কাৰণে কি কৰিব লাগিব। এইটো হৈ যোৱাৰ পিছত বচোৱাটো বহুত দিগদাৰ, হোৱাৰ আগতেই পুলিটো আমি শোধন কৰিব লাগিব, মাটি শোধন কৰিব লাগিব, তাৰপিছত আমি খেতিটো কৰিব লাগিব। গতিকে সেইবিলাক যদি আপুনি নজনাকৈ কল খেতিটো কৰি দিয়ে নহয়, পিছত পানামাই গোটেই গছবোৰ মাৰি দিয়ে। সেইকাৰণে আমি এইবিলাক জানি বুজি কৰিব লাগিব, পুলিটো ক'ৰ পৰা আনিছে। যদি আগতে পানামা হোৱা জেগাৰ পৰা আপুনি পুলিটো আনিছে, তেতিয়া আপোনাৰ কি হ'ব, তাৰ পৰা আকৌ পানামা হ'ব। আৰু এটা দুৰ্ভাগ্য কি, যেতিয়া পুলি হৈ থাকে বেমাৰটোৱে দেখা নিদিয়ে। যেতিয়া আপোনাৰ কল থোকটো ওলাব হয়, থোকটো যেতিয়া জাষ্ট ওলাব হৈছে, তেতিয়া কি হ'ব, দেখিব কলজোপা ভাঙি পৰিছে। তাৰমানে গোটেই চিউডষ্টিয়াম যিটো মেইন
2: ষ্টেম
0: থাকে, যিটো পচি যায়, পৰি যায় তাৰপিছত। গতিকে কল খেতিত লাভো আছে, আৰু যদি আপুনি নাজানে লোকচানো আছে। গতিকে আপোনাৰ কৰাৰ আগত মানে সদায় কৃষি বিজ্ঞান কেন্দ্ৰ হওক, কৃষি বিভাগ হওক, অকণমান কথাখিনি জানি ল'লে ভাল হয়।
1: নিৰ্দিষ্ট প্ৰশিক্ষণৰ মাধ্যমে
2: প্ৰশিক্ষণ লৈ পেলাই যদি ভালকৈ আগবাঢ়ে, মানে কলৰ সমান প্ৰফিট দিয়া উদ্যান শস্য অসমত নাই, সেইটো একদম ডাঠি ক'ব পৰা কথা। খালি বস্তুটো অলপমান কেয়ারফুলি কৰিব লাগিব, অলপমান চাই চিতি প্লেন
1: আসলে সকলো ক্ষেত্ৰতে সাবধান হ'ব লাগিব, সকলো ক্ষেত্ৰতে তেনে ধৰণৰ বিভিন্ন প্ৰত্যাহ্বান থাকে,
0: যেহেতু আমাৰ অসমখন বানপানীৰে জৰজৰিত। আৰু এই কল খেতি কৰিলে আপোনাৰ যদি 7 দিনলৈ পানী ৰখে ই নমৰে, এই গতিকে আমাৰ কল খেতিটো আমাৰ সেইকাৰণে কৃষক উপকৃত হ'ব, কাৰণ মানে 7 দিনলৈ আমাৰ বৰতাৰী অঞ্চলত পানী আহি যায়, কিন্তু পলস পেলাই গুচি যায়, তো কল নমৰে। তো গতিকে এনেকুৱা ধৰণৰ যিবিলাক ক্লাইমেটৰ লগত আমাৰ বতৰৰ লগত খাপ খুৱাই আমাৰ এই খেতিটো কিন্তু এক নম্বৰতে কৰিব পাৰি।
1: কল এনে এবিধ ফল আমি গোটেই বছৰ জুৰি আমি খাব পাৰোঁ, কোনো নিৰ্দিষ্ট বতৰৰ বা ঋতুৰ কাৰণে আমি অপেক্ষা কৰিবলগীয়া নহয়। আৰু দিনে এটাকৈ কল খোৱাটো সকলো মানুহৰ কাৰণে এটা জৰুৰী, এটা সুস্বাস্থ্যৰ বাবে। গতিকে ইয়াৰ বজাৰখনো সাংঘাতিক, আন্তঃৰাষ্ট্ৰীয় বজাৰো আছে, আৰু লগতে মূল্য সংযোজনৰ দিশত যদি আগবঢ়া যায় তেতিয়াহ'লে কোনেও আচলতে ৰখাব নোৱাৰিব, তেওঁ আৰ্থিকভাৱেও তেওঁ সাংঘাতিকভাৱে লাভৰ দিশে আগবাঢ়িব পাৰে সেই কৃষকজন। গতিকে আজি আমি যিখিনি সম্ভৱ আমি আলোচনাটো আগবঢ়াই নিলোঁ অসমত কল খেতিৰ সম্ভাৱনাৰ বিষয়ে। আপোনালোক দুয়োগৰাকী আহিলে, উৰ্মিল বৰঠাকুৰ আৰু ডক্টৰ দৰুদ্দি প্ৰিয়ম দুৱৰা, দুয়োকে ধন্যবাদ জনাইছোঁ, আৰু আজিৰ আলোচনা ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।

0: মেচিনত পোৱালি শুকাওঁ, আকৌ সেই পোৱালিটো আমি বিক্ৰী কৰি দিওঁ, অৰ্ডাৰ আহে সেইমতে আমি বিক্ৰী কৰি দিওঁ। হাঁহৰো তেনেকুৱা, হাঁহৰ ধৰ আমাৰ আছে চীন হাঁহো আছে, আমাৰ ইয়াত অসমীয়া হাঁহো আছে, সেইবিলাকো আমি কণী পোৱালি আমি হেৰি কৰোঁ, কৰি কিনে আমি বিক্ৰী কৰি দিওঁ।
1: জ্যোতিমা ডেকা ডাঙৰীয়ানী, আপোনাৰ পৰা আমি ইতিমধ্যে আপুনি কৰা কৃষিকৰ্মৰ বিষয়ে ভালেখিনি কথা জানিব পাৰিলোঁ। এতিয়া আপুনি যিহেতু দীৰ্ঘদিন ধৰি জড়িত হৈ আছে,
0: হয়,
1: আগৰ পৰা এতিয়ালৈকে আপোনাৰ সামগ্ৰিকভাৱে অভিজ্ঞতা কেনেকুৱা কৃষি ক্ষেত্ৰত?
0: ভালেই অভিজ্ঞতা বাৰু হৈছে, ইমানখিনি ধৰ খেতিৰ আৰম্ভণিতে কৰা নাছিলোঁ, যিহেতু আমি স্বাৱলম্বী হৈছোঁ, সেই গতিকে আমি গোটেইবিলাক খেতিয়ে লগাবৰ বাবে আমি সক্ষম হৈছোঁ। এতিয়া আগতে যদি আমি খেতি লগাব পৰা নাছিলোঁ, এতিয়া আমি যিখিনি ধৰ উৎপাদন কৰোঁ, সেই উৎপাদনখিনি লাভৱান হৈ আমি আৰু খেতিটো বঢ়াই নিব পাৰিছোঁ। মাটি যদিও কম হৈছে, আমি বেলেগৰ পৰাও ধৰ আমি মাটিটো লৈ কিনে আমি খেতি উৎপাদন কৰিব পাৰিছোঁ। এতিয়া ধৰ অমিতাটো আমি কৰা নাছিলোঁ আগে, এতিয়া ধৰ আমি অমিতাটোও লগাইছোঁ। তাৰোপৰি আমি পানীলাওটোও কমি আছিলে, পানীলাওটো এতিয়া বেছিকৈ কৰা হৈছোঁ। তাৰপিছত ৰঙালাও ধৰ আমি ধৰ আগতে চাং ৰঙালাওটো যে তেনে সেইটো দিছিলোঁ, এতিয়া ধৰ আমি মাটিত হোৱা সেই ৰঙালাওটো আমি এতিয়া ব্যৱহাৰ কৰিছোঁ। যিহেতুকে আমি এই খেতিৰ পৰা আমি স্বাৱলম্বীয়ে হৈছোঁ, সেই গতিকে আমি পাম খেতি কৰিম বুলি আমি ভাবিছোঁ, এটি যা যোগাৰ কৰি থকা হৈছে।
1: আৰু এতিয়া আপুনি পাণ খেতিৰ কথা জনালে,
0: হয়,
1: আৰু ভৱিষ্যত পৰিকল্পনা কিবা আছেনে খেতিক লৈ?
0: হৈ আছে, এতিয়া ধৰ আমি মাটি অলপ আমাৰ কাষতে আছে, সেই মাটিখিনিত আমি শ্বিলঙীয়া তামোলটো যে, সেই তামোলটো আমি ৰোপণ কৰিম বুলি ভাবিছোঁ। এতিয়া পুলি যোৱা হৈছে, সেই পুলিটো এতিয়া আমি ধৰ এতিয়া ৰুব হ'ব, সেইটো আমি ৰোপণ কৰিম বুলি ভাবিছোঁ আৰু।
1: আপুনি স্থানীয় বজাৰখন খুব সুন্দৰভাৱেই দখল কৰিছে। এতিয়া আপোনাৰ উৎপাদিত সামগ্ৰী বাহিৰৰ বজাৰলৈ পঠোৱাৰ কিবা কথা ভাবিছে নেকি?
0: বাহিৰলৈ পঠোৱা ভবা হোৱা নাই, কাৰণ যিহেতুকে আমাৰ বেলেগ আমি সাৰ প্ৰয়োগ নকৰোঁৱেই, সেই গতিকে আমাৰ ধৰ তাতে বিক্ৰী হৈ যায়, বেলেগ বাহিৰত ধৰ নিব লগা নহয়েই। আমাৰ ধৰ বৰুলগুৰিত হয়, বৰুলগুৰি, তাৰোপৰি আমাৰ চিপাঝাৰত হয়।
1: আপুনি যে উল্লেখ কৰিলে ছাগলীও পোহে বুলি,
0: হয়,
1: কিমান ছাগলী আছে বৰ্তমান?
0: ছাগলী এতিয়া 12 আছে আমাৰ ধৰ ঘৰতে, ধৰ আমি ছাগলীটো পালন দিয়া হয়, আমাৰ আছে বিতেলৰ আনিছিলে এখেতে, সেই বিতেলৰ আমাৰ ছাগলীৰ পাল দিয়া হয় ঘৰতে।
1: আপুনি প্ৰসংগক্ৰমে যিহেতু আত্মসহায়ক গোটৰ কথা উল্লেখ কৰিলে,
0: হয়,
1: আপোনালোকে বহু সামগ্ৰী বিক্ৰী কৰে তাত,
0: হয়,
1: সেইখিনি আপোনালোকৰ উৎপাদিত সামগ্ৰীৰ পৰাই প্ৰস্তুত কৰা হয়নে?
0: হয়, প্ৰস্তুত কৰা হয়। আমি তিল খেতি কৰোঁ, তিল খেতি কৰোঁ যিহেতুকে আমি ঘৰুৱা তিলৰ পৰা আমি লাড়ুটো বনাওঁ, আৰু পিঠাও বনোৱা হয়, আমি যিহেতুকে বৰা চাউল ঘৰতে উৎপাদন কৰোঁ, সেই গতিকে বৰা চাউলটোৰ পৰা আমি পিঠাও বনাওঁ। তাৰপিছত সান্দহ গুড়া যে, সেইটোও আমি ঘৰৰে আমাৰ খেতিৰ পৰাই হয়।
1: জ্যোতিমা ডেকা ডাঙৰীয়ানী, আপোনাৰ পৰা আমি আজি আপোনাৰ কৃষি সম্বন্ধে ভালেখিনি কথা জানিব পাৰিলোঁ। গতিকে আপোনাৰ ভৱিষ্যত পৰিকল্পনালৈ আমাৰ উজুত শুভকামনা থাকিল। আপুনি অনাগত দিনত কৃষি ক্ষেত্ৰখন আৰু বহল পৰিসৰলৈ আগুৱাই লৈ যাওক। আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: আজিৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত মহিলা কৃষক জ্যোতিমা ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে শিখামণি দত্তই।
1: শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে, তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ

0: পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মণিধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
2: पर हम तो सब यही डाले हैं
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज तो जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: শ্ৰোতাসকল, এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা,

0: সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনী 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতিকুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।
2: মন কি বাত হ্যায় জন জন কি, সভি কি কুছ আপনি সে, সংঘর্ষোঁ কে কুছ কিসসে, কাহানি কুছ সফলতাওঁ কি, অনকহি বিরাসত কি, উম্মীদে নয়ে ভারত কি। মহিনে কে আখরি রবিবার কা রহতা হ্যায় ইন্তজার, মলয়াচল কে আঁচল সে, বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে, হিমালয় কে বিস্তার তক, হোতি হ্যায় মন কি বাত প্রধানমন্ত্রী কে সাথ। तो सुनिए इस महीने 27 सितंबर सुबह 11 बजे मन की बात, आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। इसके अतिरिक्त आकाशवाणी और दूरदर्शन के YouTube चैनल और प्रसार भारती के ऐप न्यूज ऑन एयर और OTT प्लेटफॉर्म वेव्स पर सजीव प्रसारण लाइव स्ट्रीमिंग के माध्यम से। तो याद रखें, रविवार 27 सितंबर सुबह 11 बजे मन की बात।
3: রেডিও নাকার জুন কাচিং আন্দারাত লাপানা পর্ণাল তুম জাইম বেক কার জুলং বম নাকে আকাশবাণী ডিফু প্যান জাইম বেক এবং এপেন প্যান পারো সিরা টপ পড়াশের ক্যাম্বেক আর্স প্যান নিউজ অন এয়ার এপেনটা জাইম বেক আর জেক নজি ওয়াং বম ওয়াং বম প্যান স্টুডিও ঘুরে অপর পরফাইট প্রোগ্রামে ঢংকে ব্রাহিনী প্রেং টাংল আদুন থু নালি তুম হিন্দি লামার জানালুন আর জি লংজি কিচিং সেলুন নালি তুম আর জি লংজি লাগে লামার জানা মেলাকে সুর কেলুনা তুমলকে লাকি আলি লাপেন সনিধি চৌহান আলু নলমথে অভিজা তথাংটে লাভ সলন আর্জিক সিনা।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অক্টোবৰত পূজাৰ বিশেষ ধন হিচাপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 1,500 টকাকৈ প্ৰদানৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত, মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ নহ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণৰ আগত প্ৰশাসনৰ আগতীয়া অনুমতি ল'বলৈ নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ, 2 অক্টোবৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি আৰু এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত অনন্তজিৎ সিং নাৰুকা আৰু পৰিণাশ ধালিৱালৰ ব্ৰঞ্জৰ পদক অৰ্জন। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। শাৰদীয় দুৰ্গোৎসৱৰ বতৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অক্টোবৰত নিয়মীয়া 1,250 টকাৰ পৰিৱৰ্তে পূজাৰ বিশেষ ধন হিচাপে 1,500 টকাকৈ লাভ কৰিব। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সদৰি কৰি কয় যে পূজাৰ বতৰত অসম চাহ নিগম লিমিটেডৰ সমূহ কৰ্মচাৰী আৰু চাহ শ্ৰমিকক 20% বোনাছ প্ৰদান কৰা হ'ব। তদুপৰি দুৰ্গা পূজা উপলক্ষে নিৰ্ধাৰিত বন্ধৰ ভিতৰত 18 অক্টোবৰ দিনটোত দেওবাৰ হোৱা বাবে 17 অক্টোবৰত চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: আজি আমাৰ কেবিনেটে দুৰ্গা পূজাৰ ATCL আসাম চাহ নিগমৰ অধীনস্থ বাগিচাসকলৰ বাবে দুৰ্গা পূজাৰ বোনাছ হিচাপে 20% মঞ্জুৰি কৰে। আমাৰ ATCLত যিখিনি বাগান আছে তেওঁলোকে 20% বোনাছ পাব। আমাৰ ৰাজ্যৰ 807 বাগিচাৰ 548 বাগিচাই ইতিমধ্যে 20% বোনাছ ঘোষণা কৰিছে। আজি ATCLৰো এনাউন্স হ'ল, বাকী 259 গাৰ্ডেনত ডিছকাশ্যন চলি আছে আৰু মই ভাবোঁ যে সকলোকে আমাৰ চাহ বাগিচাৰ মালিকসকলে বা কোম্পেনীয়ে 20% বোনাছ দিব। ৰাজ্য চৰকাৰৰ দায়িত্ব আছিলে অসম চাহ নিগমৰ ক্ষেত্ৰত, আজি আমাৰ কেবিনেটে তাক ডিক্লেয়াৰ কৰে।
0: ৰাজ্যিক মন্ত্ৰীসভাই অহা মাহৰ বাবে সুলভ মূল্যৰ দোকানত ৰাজ সাহায্যযুক্ত চেনী আৰু মচুৰ দাইল 100 টকাত বিতৰণ কৰিবলৈ অনুমোদন জনায়। তদুপৰি মহিলা আত্মসহায়ক গোটৰ সদস্যাসকলৰ আধাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ বাবে 2027 বৰ্ষৰ 31 মাৰ্চলৈ এককালীন ৰেহাইত অনুমোদন জনোৱা হয়। ইপিনে ৰাজ্যত উৎপাদিত মছলাৰ পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ সুবিধা প্ৰদানেৰে ইয়াৰ বিপণন আৰু ৰপ্তানি সহজ কৰি তোলাৰ লক্ষ্যৰে গুৱাহাটীত মছলা পৰিষদৰ অত্যাধুনিক মছলা পৰীক্ষাগাৰ স্থাপনৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায় বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে কামৰূপত ঔদ্যোগিক ক্ষেত্ৰ স্থাপনৰ বাবে হাজো ৰাজচক্ৰৰ 504 বিঘা মাটি আবণ্টনৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনাইছে। ডঃ শৰ্মাই সমাগত মিচিং আৰু সোণোৱাল কছাৰী

0: কেন্দ্রশাসিত পরিষদৰ নিৰ্বাচনৰ বিষয়ে উল্লেখ কৰি কয় যে এই নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ নহ'ব।
1: মিচিং অটোনমাস কাউন্সিল আৰু সোণোৱাল অটোনমাস কাউন্সিলৰ ইলেকচন আমি নৱেম্বৰ মাহৰ ভিতৰত কৰিম আৰু দুইটা ইলেকচন পাৰ্টিলেছ হ'ব। তাৰমানে পঞ্চায়তত যেনেকৈ আমি বিনা টিকেটত ইলেকচন হৈছিলে তেনেকৈ মিচিং আৰু সোণোৱাল স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলে প্ৰাৰ্থী দিব নোৱাৰিব। যিহেতু জনজাতি লোকসকলৰ ইলেকচন আমি বহুত ৰাজনীতি কৰিব খোজা নাই, সেইকাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ যে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কোনো ধৰণৰ ৰাজনৈতিক দলৰ চিম্বল ব্যৱহাৰ কৰা নহয়। ৰাজনৈতিক ব্যক্তি উঠিব পাৰে কিন্তু পদুম হাত এই চিম্বলবিলাক বেলটত নাথাকিব।
0: শিলচৰ পৌৰ নিগম নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আজি শিলচৰত উপস্থিত হৈছে। আজিৰে পৰা অহা 26 ছেপ্টেম্বৰলৈ সভাপতি শ্ৰীশইকীয়াই বিভিন্ন ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে সাংগঠনিক সভাত অংশগ্ৰহণ কৰিব। শিলচৰ পৌৰ নিগমৰ প্ৰথম নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে ইতিমধ্যে 42টা ৱাৰ্ডক কেন্দ্ৰ কৰি সাংগঠনিক আৰু প্ৰচাৰৰ প্ৰস্তুতি আৰম্ভ কৰিছে। দলটোৱে 38টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰি 2টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান সন্দৰ্ভত বিশ্বনাথ জিলা আয়ুক্তৰ সভাকক্ষত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তই সভাপতিত্ব কৰে। বিশ্বনাথ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থকা এই বৈঠকত বিহালী সংৰক্ষিত বনাঞ্চলকে ধৰি বিশ্বনাথ জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী এলেকাৰ সীমা সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত বিশ্বনাথৰ জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদ, অতিৰিক্ত আয়ুক্ত প্ৰভাত পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱৰ্ষী চৌধুৰী, চক্ৰ বিষয়া, পূব শোণিতপুৰ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক, বনাঞ্চলিক বিষয়া আদিকে ধৰি ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
2: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVMৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেচন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্ৰক্ৰিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে EVMসমূহত ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্ৰহণ কেন্দ্ৰ ভিত্তিক EVMসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে। নিৰ্বাচনী বিধি অনুযায়ী প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে কোনোধৰণৰ নিৰ্বাচনী সভা সমিতি, শোভাযাত্ৰা, সমাৱেশ আদি কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ নগাঁও লোকসভা উপ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া আৰু জিলাখনৰ আয়ুক্ত আৰণ্য শইকীয়াই সকীয়াই দিছে। আজি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে এখন ৰাজহুৱা জাননীযোগে আগতীয়া অনুমতি অবিহনে বহুতো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচনী সভা আৰু সমাৱেশ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ প্ৰাৰ্থীৰ হাতপুথিৰ নিয়ম আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুযায়ী যিকোনো ৰাজহুৱা বা ব্যক্তিগত স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ আগতীয়া অনুমতি লোৱাৰ বিষয়ত সকলো প্ৰাৰ্থী তথা তেওঁলোকৰ প্ৰতিনিধিসকলক সকীয়াই দিয়ে। তেওঁ কয় যে নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধিৰ দ্বিতীয় অংশত এই বিষয়ে উল্লেখ আছে। এতিয়াৰে পৰা এই নিয়ম ভংগ কৰা কাৰ্যসূচী গ্ৰহণ কৰিলে বিধিসন্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে চামগুৰি বিধানসভা সমষ্টিত পূৰ্বতে সংঘটিত হোৱা নিৰ্বাচনী সংঘাত আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কলিয়াবৰ সমজিলা আয়ুক্তক সমষ্টিটোত বিশেষ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে। এখন পত্ৰযোগে এই নিৰ্দেশ প্ৰদান কৰি জিলা আয়ুক্ত শ্ৰীশইকীয়াই স্পৰ্শকাতৰ এলেকাত আৰক্ষী আৰু চক্ৰ বিষয়ৰ সমন্বয় সাধনে শান্তি সম্প্ৰীতি বজাই ৰখাত সহায় কৰিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা 21 ছেপ্টেম্বৰতো সমষ্টিটোত নিৰ্বাচনী হিংসাৰ এটা ঘটনা সংঘটিত হৈছিল য'ত কংগ্ৰেছ দলৰ কেইবাগৰাকীও শীৰ্ষ নেতা আবদ্ধ হৈ পৰিছিল। এই ঘটনাত জড়িত থকাৰ অভিযোগত ইতিমধ্যে 6জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কামৰূপ মহানগৰ জিলাত আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা স্বাস্থ্য অভিযানৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভা জিলাখনৰ স্বাস্থ্য

0: আমাৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন স্বাস্থ্য কাৰ্যসূচীৰ ৰূপায়ণ আৰু স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। চিকিৎসালয়ত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, টীকাকৰণ, যক্ষ্মা আৰু HIVকে ধৰি সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ, মাতৃ আৰু শিশুৰ মৃত্যুৰ হ্ৰাসৰ লগতে অন্যান্য প্ৰতিবন্ধকতা সম্পৰ্কীয় চিকিৎসা সেৱাৰ বিষয়ে আজিৰ সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত স্বপ্নীল পালে স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিয়মীয়া নিৰীক্ষণ, আন্তঃবিভাগীয় সমন্বয় আৰু সময় অনুযায়ী ব্যৱস্থা গ্ৰহণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। আজিৰ সভাত কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, সাংসদ আৰু বিধায়কসকলৰ প্ৰতিনিধি আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। পৰ্যটকসকলৰ বাবে সুখবৰ কঢ়িয়াই বাৰিষা কালছোৱা পাৰ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত 2026-27 বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প অহা 2 অক্টোবৰৰ পৰা মুকলি কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া নীতিশ বড়োৱে আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ জানিবলৈ দিয়া অনুযায়ী, ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বিতীয় প্ৰৱেশদ্বাৰত এটা বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে চলিত বৰ্ষৰ বাবে উদ্যানখন পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হয়। পৰৱৰ্তী জাননী নিদিয়ালৈকে উদ্যানখন পৰ্যটকৰ বাবে খোলা থাকিব বুলি উল্লেখ কৰি শ্ৰীবৰুৱে এইদৰে কয়।
1: ছিজনটো ষ্টাৰ্ট হ'ব 2 অক্টোবৰৰ পৰা। তো 2 অক্টোবৰত আমাৰ এটা প্ৰগ্ৰাম আছে ইয়াতে, ডাঙৰকৈ ইয়াতে আমি অৰ্গেনাইজ কৰিম, য'ত আমাৰ বহুতখিনিও ডেলিগেটছ থাকিব আৰু হাই ৰেংকিং অফিচাৰ্ছ থাকিব। তেওঁলোকৰ লগত আমি একেলগে লগ লাগি এই বছৰৰ অপেনিং চেৰিমনিটো আমি ইয়াতে কিবা কৰিম। মই ভিজিটৰ্ছসকলক মই এটা ৰিকুৱেষ্ট কৰিম মোৰ ফালৰ পৰা, যাতে তেওঁলোকে ভিতৰত যেতিয়া মানে চাফাৰী লয়, তেওঁলোকে এনভাইৰনমেণ্টটো ভালকৈ ৰখাৰ চেষ্টা কৰিব লাগে আৰু ভিতৰত তেওঁলোকে কোনো ধৰণৰ লিটাৰিং নকৰে আৰু তেওঁলোকে ভিতৰৰ হেবিটেটটো ডেষ্ট্ৰয় নকৰে যাতে, আৰু প্লাষ্টিক ফ্ৰী কৰিবৰ কাৰণে তেওঁলোকে এটা ইনিচিয়েটিভ লৈছে।
0: সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বৰপেটা জিলাত বিভিন্ন সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। এই কাৰ্যসূচীৰ অধীনত আজি মহিলা আৰু যুৱতীসকলৰ মাজত ৰক্তহীনতা অৰ্থাৎ এনিমিয়া ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে 2টাকৈ শিবিৰ অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত গমাৰিমুৰা আৰু বাঁহবাৰীত এই শিবিৰ 2টা অনুষ্ঠিত হয়। 2টা শিবিৰত 120 গৰাকী মহিলাৰ এনিমিয়া ৰোগৰ পৰীক্ষা কৰা হয় আৰু ইয়াৰে ভালেকেইগৰাকী মহিলা এই ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে। সেই অনুসৰি তেওঁলোকে নিয়োজিত চিকিৎসকৰ দলটোৱে চিকিৎসা প্ৰদান কৰে। শিবিৰত আয়োজন কৰা সজাগতা সভাত সমল চিকিৎসকৰ দলে এই ৰোগৰ লক্ষণ, চিকিৎসা ব্যৱস্থা আৰু মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ উভতি যাওঁ জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
2: যোৰহাট জিলাৰ তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰজেক্ট ডেউকাৰ প্ৰশিক্ষণ সম্পন্ন হয়। তিতাবৰৰ দেৱকুমাৰ বৰা সোঁৱৰণী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই প্ৰজেক্ট ডেউকাৰ জৰিয়তে দিব্যাংগ ব্যক্তিসকলৰ বাবে সহানুভূতিশীল আৰু সহায়ক পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে। এই প্ৰকল্পৰ জৰিয়তে দিব্যাংগ লোকসকলৰ প্ৰতি থকা ভুল ধাৰণা, কলংক আৰু বৈষম্য হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ অধিকাৰ, মৰ্যাদা, সামৰ্থ আৰু সমান অংশগ্ৰহণৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান অব্যাহত আছে। ছিংগাপুৰৰ অসম এছ'চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰে আজি দ্বিতীয় দিনা আদালতত সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তৰ অধিবক্তাই অভিমন্যু তালুকদাৰৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত পূৰ্বে প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা, সুস্মিতা গোস্বামী, প্ৰতিম লহকৰ, দেৱজ্যোতি হাজৰিকা আৰু জিউ লাংচাত নাৰ্জাৰীয়ে সাক্ষ্য প্ৰদান কৰিছিল। শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ 196 সংখ্যক মৃত্যুতিথি উপলক্ষে আজি শিৱসাগৰত ৰংপুৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত শ্বহীদ স্মৃতি দিৱস পালন কৰা হয়। এই উপলক্ষে বৰপুখুৰীৰ পাৰত থকা শ্বহীদ পিয়লি ফুকন উদ্যানত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি আৰু মৈদামত তৰ্পণ কৰা হয়। অনুষ্ঠানত শ্বহীদগৰাকীৰ পৰিয়ালৰ সদস্যকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। উল্লেখযোগ্য যে ব্ৰিটিছৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে 1830 চনৰ 24 ছেপ্টেম্বৰত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক শিৱসাগৰত ফাঁচি দিয়া হৈছিল। অনুষ্ঠানত বক্তাসকলে দুয়োগৰাকী শ্বহীদৰ অৱদান স্মৰণ কৰাৰ লগতে তেওঁলোকক যথোচিত স্বীকৃতি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে আজি জিলা পুথিভঁৰাল পৰিদৰ্শন কৰি পুথিভঁৰাল আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কাৰ্যৰ বুজ লয়। জনসাধাৰণৰ সুবিধাৰ্থে নিৰ্মাণ কৰা

0: জিলা পুথিভঁৰালটোৰ আধুনিকীকৰণ আৰু উন্নয়নৰ বাবে বিশেষ কাৰ্যপন্থা গ্ৰহণৰ সন্দৰ্ভত তেওঁ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে আলোচনা কৰে। এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত আজি মিক্সড স্কিট টীম শিতানত অনন্তজিৎ সিং নাৰুকা আৰু পৰিণাশ ধালিৱালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে এই শিতানত ভাৰতৰ এইটোৱেই প্ৰথম এছিয়ান গেমছৰ পদক। ইফালে কাবাডীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ এৰ চূড়ান্ত খেলত চীনক 37-21 ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ পৰ্যায়ত এইবাৰৰ সৈতে ভাৰতে চতুৰ্থবাৰলৈ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ কোৰিয়া, জাপান আৰু বাংলাদেশক পৰাজিত কৰিছিল। 1990 চনৰে পৰা কাবাডীত এছিয়ান গেমছ অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় পুৰুষ দলটোৱে 8টা সোণৰ পদকসহ মুঠ 9টা পদক লাভ কৰিছে। আনহাতে ভাৰতীয় মহিলা দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি ইৰাণক 37-23 ফলাফলত পৰাজিত কৰে। মহিলা দলটোৱে ইয়াৰ পাছত জাপানৰ সৈতে মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অক্টোবৰত পূজাৰ বিশেষ ধন হিচাপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক 1,500 টকাকৈ প্ৰদানৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত। মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৰাজনৈতিক দলৰ প্ৰতীক ব্যৱহাৰ নহ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণৰ আগত প্ৰশাসনৰ আগতীয়া অনুমতি ল'বলৈ নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ। আৰু এছিয়ান গেমছৰ শ্বুটিং প্ৰতিযোগিতাত অনন্তজিৎ সিং নাৰুকা আৰু পৰিণাশ ধালিৱালৰ ব্ৰঞ্জৰ পদক অৰ্জন। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: লাপানাপৰ্ণ হলিতম গুৱাহাটী পেন খেপাচেতাক আঞ্চলিক বাতৰি মতে লংৰি লং পাৰিবিৰটা আৰ্জিক লং টাউল লাকে আকাশবাণী ডিফু নালিতম পাঞ্জাম বেকে বাংলাকে এপেন পেন পাৰুচেৰা টক বৰাচে কেপ মেগাহাৰ্চ লাপেন নিউজ অন ইয়াৰ এপেনটা জাম এক আৰ্জিক লং জি স্টুডিও ঘূৰি অপৰ পৰফাই ট্ৰক্সি প্লেন টাং লৈছিলে ভাষা ওপৰকে চক পেনতে নালিতম কাৰ্বি দে লংৰে চিংহনালোন আৰ্জিক লংচি কিচিং চিয়ালো নালিতম আৰ্জি লংচি লাখে ধন সিং তেৰ নাপেন লাংৰি ৰিচাং হতম পেন মাতে ক্লেম চেমাৰ হতম পেন কিলো নালোন আৰ্জিক লংচি চৌ কাৰ্বি লাংপি টটং তেলা ভাষা লোন আৰ্জিক চিনা